এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান, বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধৰ ক্ষেত্ৰত অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সৈতে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ, অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ প্ৰচেষ্টা অব্যাহত, বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ সাফল্য আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 55 ৰাণত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চশিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47টা স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁৱত থকা ৰং ভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন

কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী আৰু ৰুস্তমজী স্মাৰক বক্তব্য প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশৰ সমস্যা হৈছে দেশৰ অন্যতম বৃহৎ অন্তৱৰ্তী নিৰাপত্তা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ বাটোৱাৰা কৰি ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰি আছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে অনাগত সময়ত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী IOCL, BPCL আৰু HPCLয়ে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপু, পাইপলাইন, LPG বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত 3 দিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষাখণ্ডৰ কাৰচুৱাবৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত মতা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটোটাইট আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে বিকশিত ভাৰত বিল্ডাথন 2025 হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয়ভিত্তিক হেকাথন। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দেশৰ 1,00,000তকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। অহা 25 মে'ত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। উৎকোচলৈ হাতে লোটে গ্ৰেপ্তাৰ হোৱা ভূমিলেখ আৰু জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক আৰু অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বেলতলা তিনিআলিৰ ৰাণী বাগানৰ বাসগৃহৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে কালি 1,17,00,000 টকা জব্দ কৰে। ইয়াৰ পূৰ্বে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে অভিযুক্ত দাসৰ বাসগৃহৰ পৰা 48,38,150 টকা মূল্যৰ নগদ ধন জব্দ কৰিছিল। ইয়াৰ লগতে দলটোৱে দাসৰ ঘৰৰ

0: পৰা 9টা বেংক একাউণ্টত জমা ৰখা 80 লাখ টকা ফিক্সড ডিপজিটৰ ৰচিদ, প্ৰায় 500 গ্ৰাম ওজনৰ অলংকাৰ, জীৱন বীমাৰ পলিচিকে ধৰি ভালেখিনি নথি পত্ৰ আৰু সামগ্ৰী জব্দ কৰে। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰে কালি এখন সংবাদমেলত অভিযুক্ত দাসৰ বাসগৃহত চলোৱা অভিযান সন্দৰ্ভত সবিশেষ সদৰি কৰে। শ্ৰীকুমাৰে উৎকোচ লোৱা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্ত দাসৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তি অৰ্জনৰো এটা পৃথক গোচৰ ৰুজু কৰা হ'ব বুলি জানিবলৈ দিয়ে। চলিত বৰ্ষত 4জনকৈ উচ্চপদস্থ চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ তথ্য সদৰি কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ দুৰ্নীতি বিৰোধী আপচী নীতি অনুযায়ী দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী মহানগৰীৰ যাতায়াত ব্যৱস্থা অধিক সুশৃংখল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লাল গণেশত নৱনিৰ্মিত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে অসমক বিকাশৰ অনিৰুদ্ধ গতিৰে আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰৰ সপোন বাস্তৱায়িত কৰাৰ দিশত কালিৰ দিনটো মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব। 2.8 কিলোমিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখনে হাজাৰ হাজাৰ লোকক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই উৰণ সেতুখন বিশিষ্ট শিক্ষাবিদ, দূৰদৰ্শী ৰাজনীতিবিদ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰা সন্দৰ্ভত ডঃ শৰ্মাই কয় যে ৰাজ্যৰ শৈক্ষিক আৰু ৰাজনৈতিক ক্ষেত্ৰত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যথেষ্ট অৰিহণা আছে। অসমৰ ৰাজনৈতিক ইতিহাসত গ্ৰুপিঙৰ বিৰুদ্ধে ডঃ মুখাৰ্জীয়ে লোৱা ভূমিকাক ইতিহাসে সদায় কৃতজ্ঞতাৰে সোঁৱৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অসমৰ সৈতেও সম্পৰ্ক আছিল অতি সুগভীৰ। তেওঁ এগৰাকী অসম প্ৰেমী আছিল। আমাৰ ৰাজ্যত বঙালী ভাষাৰ মেট্ৰিক বা মাধ্যম আদি নিৰ্মাণ কৰাৰ পৰিৱৰ্তে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে মুকলিমূৰীয়াকৈ অসমীয়া ভাষাক বিদ্যালয়ৰ মাধ্যমলৈ ৰূপান্তৰ কৰাত বৰঙণি দিছিলে। তেওঁ কৈছিলে যে অসমীয়া আৰু বঙালী দুটা পৃথক ভাষা আৰু তেখেতৰ পিতৃৰে সৈতে লগ লাগি অসমীয়া ভাষাক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছিল। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমীয়া লোকৰ সৈতে থিয় হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈক নৈতিক আৰু শাৰীৰিক সাহস প্ৰদান কৰিছিল। এনে এগৰাকী মহান ব্যক্তিৰ নামত পুৰণ সেতুখন উৎসৰ্গা কৰি আমি গৌৰৱ অনুভৱ কৰিছো।
0: আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জনভাগিদাৰী অভিযানৰ অধীনত কালি জিলাখনৰ পকাজৰা, চেৰপাই আৰু জেংৰাইমুখ গাঁও পঞ্চায়তত গুৰুত্বপূৰ্ণ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয়। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত প্ৰতিখন গাঁও পঞ্চায়ততে বিশেষ গাঁও সভা অনুষ্ঠিত হয়। এই সভাসমূহৰ জৰিয়তে স্থানীয় ৰাইজৰ অভাৱ অভিযোগসমূহ পোনপটীয়াকৈ শুনি এইসমূহৰ সমাধানৰ উদ্দেশ্যে বিশেষ জনশুনানী কাৰ্যসূচীও সফলতাৰে সম্পন্ন হয়। ডিব্ৰুগড় জিলাতো জনভাগিদাৰী কাৰ্যসূচীৰ অংশ হিচাপে কালি জিলাখনৰ চাবুৱা উন্নয়নখণ্ডৰ অন্তৰ্গত ৰংচঙি গাঁও পঞ্চায়তত জনভাগিদাৰী ছেচুৰেচন কেম্প অনুষ্ঠিত হয়। জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ আৰু সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে আয়োজিত এই শিবিৰত চৰকাৰী কল্যাণমূলক আঁচনি তথা ৰাজহুৱা সেৱা সঠিকভাৱে প্ৰদান কৰাৰ নিশ্চিতি দিয়া হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 255 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 79 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত 4টা উইকেট হেৰুৱাই 200 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰজত পাটিদাৰে সৰ্বাধিক 56 ৰাণ কৰে। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইপিনে যোৱা নিশাৰ খেলখনত জয়লাভ কৰা সত্বেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানতে থাকে। ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ শীৰ্ষত আছে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশ

0: এতিয়া দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ৰাজ্যপালৰ ভাষণ চলি থকাৰ সময়তে বিৰোধী কংগ্ৰেছ দলৰ সদস্যসকলে সদনৰ বাহিৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এই বাতৰিটো বিস্তৃতভাৱে অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তাকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লাল গণেশত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উড়ন সেতুখন উদ্বোধন কৰাৰ বাতৰিটো অসমীয়া খবৰ নিয়মীয়া বাৰ্তাকাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিশু সাহিত্যিক শান্তনু তামুলীৰ সম্পাদনাত শিশু আলোচনী মৌচাকৰ 43 বছৰৰ আটাইকেইটা সংখ্যা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অভিলেখাগাৰত সংৰক্ষণ কৰাৰ বাতৰিটো দৈনিক অসম কাকতে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰা সংলগ্ন ভাৰত বাংলাদেশ সীমান্তৰে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুন প্ৰযুক্তিচালিত সীমান্ত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ কথা ঘোষণা কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আফ্ৰিকাৰ কোনো কোনো অঞ্চলত দেখা দিয়া ইবোলা ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত চতুৰ্থ ভাৰত আফ্ৰিকা শীৰ্ষ সন্মিলন স্থগিত ৰখাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত শুনানি গ্ৰহণৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ডিব্ৰুগড়ত ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়াৰ দুদিনীয়া সন্মিলন সপ্তাহ হেতু আজি আৰম্ভ হ'ব। মোহনবাৰীৰ ডঃ ভূপেন হাজৰিকা বিমানবন্দৰৰ সমীপৰ মনোহাৰী টি ৰিজৰ্টত হ'বলগীয়া এই সন্মিলনত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ 300তকৈও অধিক চাৰ্টাৰ্ড একাউণ্ট বা CA, উদ্যোগপতি আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰিব বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনাইছে। লখিমপুৰ জিলাৰ নাওবৈচাত আজি নিচেই পুৱাতে গুৱাহাটীৰ পৰা কমলাবাৰী অভিমুখে গৈ থকা এখন বাছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত এজন যাত্ৰী নিহত হোৱাৰ লগতে 45জনৰো অধিক যাত্ৰী আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে বাছখনে ভাৰসাম্য হেৰুৱাই পথৰ কাষত বাগৰি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধৰ ক্ষেত্ৰত অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সৈতে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহৰ প্ৰচেষ্টা অব্যাহত। বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ সাফল্য আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 55 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।
2: লাকে আকাশবাণী ডিফু নালে তুমজা এম এ কার্যলম্ব লাকে FM বেন আলং পেন মেগা হার্স ভারৈ সিরাত অবার সির ক্যাপ লাপেন নিউজ অন AIR এপ আলং পেনটা কেদ আন আজাই মেগনাল তুম আর্যলং ইজি আদন থুয়া যায় মেঘনাল তুম মালাম সব পড়া ফিলতে আর্য থেকে লংব

কৰ্ম লাগে আকাশবাণী গুৱাহাটী মহাবাহু বীৰতাৰ যুদ্ধ বীৰতা পঢ়িয়াবাং নীলি মদন সিং ৰংফা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী পিনি ভিডিঅ' কনফাৰেন্সিং পেন ৰোজগাৰ মেলা পেন ডেডাৰলো চুৰি ফকেব্ৰাইচি আন চচে আকিমি এপইণ্টমেণ্ট খেলং ৰিচৈ জাংফান এপইণ্টমেণ্ট আলো পিপনলো লাহাই কেণ্ডিডেট আটোম ৰেলৱে মিনিষ্ট্ৰী হোম এফেয়াৰ্ছ অক প্ৰাণ লাপেণ্টে ফেমিলি ৱেলফেয়াৰ মিনিষ্ট্ৰী ইকনমিক ছাৰ্ভিচ ডিপাৰ্টমেণ্ট হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট পেনডাংলক কাপ্ৰেক কাপ্ৰেক মিনিষ্ট্ৰী লাপেণ্ট ডিপাৰ্টমেণ্ট আলং এপইণ্টমেণ্ট লংলো নন এবৈ ৰোজগাৰ মেলা ডেডাৰলো লং ফ্লিকেব ৰেথ্ৰক্সি আলং পাদপনলো আসাম লংটা এন এফ ৰেলৱে পেন কেচাৰি পন পিনি গুৱাহাটী মালিগাঁও আলং কিন্তু ৰং ভৱন কনফাৰেন্স হল আলং ৰোজগাৰ মেলা পাদপনলো এন এফ ৰেলৱে পাব্লিক ৰিলেশ্যন অফিচাৰ পেন কেথানগে পাচিনি পন আটেংকে চেণ্ট্ৰেল পৰ্ট জাহাজ লাপেণ্টে ৱাটাৰৱে মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল বাংছু ৰোজগাৰ মেলা আলং চিটং দুলো আদা

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ কৰে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী কাউলীৰ পূব চন্দ্ৰনগৰ গাঁৱত যোৱা নিশা বনৰে হাতীৰ আক্ৰমণত এগৰাকী যুৱকে প্ৰাণ হেৰুৱায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু

0: lapon apor nanglitum karbi lunbari malun ang deng longpen lunjer arjig longtanglo laki akaswani dipu non studio ghuri apor arnikang samapor por phai pora minute pocket nang pleng tanglo lasi jaimek angdung kapregle dam tuluna
1: দেউতা কলেজৰ ফিজবোৰ বেছি
2: মাইনা
1: মনত আছে বোনাছৰ অলপ পইচা আমি অন্য এটা একাউণ্টত ৰাখিছিলোঁ
2: দুবছৰ ধৰি একাউণ্টত কোনো লেনদেন কৰা হোৱা নাই বোধহয় ইনঅপাৰেটিভ হৈ পৰিব পাৰে
3: গতিকে এতিয়া বেংকলৈ গৈ বা ভিডিঅ' KYCৰে KYC আপডেট কৰাওক একাউণ্ট হ'ব এক্টিভ একেবাৰে ফ্ৰী বুল
1: কলৈ
3: এডমিশ্যন ল'বলৈ একাউণ্ট হৈ গ'ল এক্টিভ
1: RBIয়ে কয়
4: জানি ৰক সতৰ্ক হৈ ৰক

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে লখিমপুৰৰ ৰূপামণি গড়ৰ ইতিহাস ৰচনা ৰাজ্যত অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ত প্ৰায় 861 কোটি টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা এখন একত্ৰিত আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তিমালাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাব কিংছৰ খেল নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল এতিয়া শুনক বিতং বাতৰি লখিমপুৰৰ ৰূপামণি কৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনীতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল দলটোত অনুপ কুমাৰ পদ্মতুণ্ডুত কপিল দেৱ ষ্টেনজিন কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল ৰূপামণি কৰাৰ এই সফলতা তেওঁৰ গৃহ জিলাত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ভগ্নীৰ এই সফলতাৰ মুহূৰ্তত তেওঁৰ ভাতৃয়ে এইদৰে কয়
1: মই ৰূপামণিৰ ভাইটি মোৰ নাম মাখন গড় মই নগাঁও পথৰ পৰা শুনি বহুত ভাল লাগিছে আমাৰ বাইদেউ যিহেতু 12 জন গৈছিলে 12 জনৰ ভিতৰতে ফাৰ্ষ্ট মাউণ্টত গৈ পালে তাৰ পৰা যোৱাকালি 2টামানতে ফোন কৰিছিলে ফোন কৰি কৈছে মই ভালকে গৈ আহিলো বুলি শুনি বহুত ভাল লাগিলে তাৰপিছতে চবে আশা কৰি আছিলে ভালকে গৈ আহিব বুলি অশেষ ভাল লাগিছে আৰু
0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি কৰলৈ আৰু দলটোক নেতৃত্ব দিয়া ভনীতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে দুয়োগৰাকী এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ নগৰ চহৰসমূহৰ দৈনন্দিন জীৱন উন্নত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই প্ৰকল্পসমূহৰ জৰিয়তে উন্নত পানী যোগান

0: প্ৰণালী আৰু গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ পুনৰজীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰকল্পসমূহে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালক বিশুদ্ধ খোৱাপানী আৰু উন্নত অনাময় সুবিধা লাভ কৰাত সহায় কৰিব। শক্তিশালী নগৰীয়া আন্তঃগাঁথনি গঢ়ি তুলি নগৰাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনা কৰা হৈছে। এই আঁচনিৰ অধীনত জনসাধাৰণৰ জীৱন ধাৰণ উন্নত কৰা আৰু নগৰাঞ্চলৰ সুবিধাৰ আধুনিকীকৰণৰ বাবে বিভিন্ন চহৰত কাম কৰা হ'ব। ইয়াৰ উপৰি পুখুৰী আৰু জলাশয়সমূহৰ পুনৰজীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু বিগত সময়ছোৱাত ৰাজ্যৰ সামগ্ৰিক উন্নয়ন যাত্ৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বৈঠকত ডঃ শৰ্মাই উন্নত অসম গঢ়াৰ লক্ষ্যৰে আন্তঃগাঁথনি বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণ শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে বিত্তমন্ত্ৰীগৰাকীৰ সৈতে বিশদভাৱে আলোচনা কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। ষোড়শ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি সপত্নীক বৰপেটা সত্ৰত সেৱা লৈ শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আঁচৰি যোৱা উচিত, অন্যথা চৰকাৰী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে পহিলা মেৰ পৰা 22 মেলৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি পাইছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি পাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তি মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই দেশৰ উন্নয়ন যাত্ৰাৰ অংশ হ'বলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা কৰি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। দেশৰ 47টা স্থানত আয়োজিত নিযুক্তি মেলাৰ অধীনত আজি 51,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় নৱনিযুক্ত প্ৰাৰ্থীসকলে সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাব পাৰে। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2022 চনত আৰম্ভ হোৱা স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰক্ৰিয়া অটুট আছে আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 12 লাখ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। জনসেৱাই দেশসেৱা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে।
2: আজি যিসকলক সন্মান সহকাৰে এটা অনুষ্ঠান পাতি তেখেতসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, ইয়াৰ যোগেদি প্ৰতিজন নিযুক্তি পত্ৰ প্ৰাপকে আজি তেখেতসকলে দেশৰ প্ৰতি এটা যিটো দায়িত্ব, সেই দায়িত্বৰ কথা তেখেতসকলে উপলব্ধি কৰিছে আৰু সকলোৱে কৰ্মযোগী হিচাপে দেশমাতৃক সততা নিষ্ঠাৰে সেৱা কৰিব লাগিব, নিজৰ মাতৃপিতৃক সেৱা কৰিব লাগিব, সমাজ সেৱা কৰিব লাগিব। জনসেৱাই হৈছে দেশসেৱা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো উল্লেখযোগ্য পদক্ষেপ ললে, তাৰ ফলত মই ভাবোঁ সমগ্ৰ ভাৰতবৰ্ষতে যুৱ সমাজে এটা নতুন দিগন্ত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত 2047 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে আহ্বান জনাইছে, আমি 140 কোটি ভাৰতীয়ই ঐক্যবদ্ধভাৱে নিষ্ঠাৰে যদি পৰিশ্ৰম কৰোঁ, নিশ্চিতভাৱে এইখন ভাৰতবৰ্ষই বিশ্বশ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব।
1: শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী

0: মেৰা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰ অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। এইচ পি ভি প্ৰতিষেধক প্ৰদান অভিযানৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসনে বিশেষ গুৰুত্ব সহকাৰে সজাগতা অভিযান আৰম্ভ কৰিছে। আজি গোৱালপাৰাৰ মৰিয়ম নগৰত এই উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত জিলাৰ আয়ুক্ত প্ৰদীপ তিৱুঙে এই প্ৰতিষেধকৰ উপকাৰিতা সন্দৰ্ভত ব্যাখ্যা কৰি ইয়াৰ বিৰুদ্ধে প্ৰচাৰিত কোনো উৰাবাতৰিত গুৰুত্ব নিদি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে 14-16 বছৰ বয়সৰ কিশোৰীসকলক এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জৰায়ুৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ সন্দৰ্ভত শ্ৰীতিৱুঙে এইদৰে কয়।
1: স্কুল প্ৰচাৰত যাব নালাগে। আজিকালি সকলোৰ ঘৰতে মোবাইল আইফোন আছে বা ইণ্টাৰনেট এক্সেচিবল হয়। হিউমেন ট্ৰেভেলেবল ভাইৰাছৰ ওপৰত নিজে অলপ ষ্টাডি কৰি ল'ব লাগে। বেগ বা যদি ক'ব লগা থাকে বা বেগ কাৰোবাৰ যদি আশংকা থাকে কিবা যদি ডাউট থাকে তেতিয়া আমাৰ ওচৰত আহিব লাগে। আমি আপোনালোকক বুজাই দিম ভালকৈ, কিন্তু কথাখিনি ভালকৈ বুজি ল'ব লাগে। এনে মানুহে আগতে কৈছে কিবা কৈছে, ছ'চিয়েল মিডিয়াত কিবা এটা ওলাই দিছে কথাবিলাক, এইটো বেয়া আমুক হ'ব কিবা হ'ব, এইবিলাক বস্তুত যাব নালাগে। কাৰণ আমি জানি শুনি কেতিয়াও আমাৰ সমাজখনক আমি ধ্বংস কৰিব নিবিচাৰোঁ। আমাৰ সমাজখনক সদায় সুৰক্ষিত কৰিব বিচাৰিছোঁ, আমাৰ আই মাতৃসকলক সদায় সুৰক্ষিত আৰু হেণ্ডি কৰিব বিচাৰোঁ। গতিকে এই কথাখিনি ভালকৈ বুজি ল'ব।
0: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি পৰহিলৈ গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। পৰহিলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথিপত্ৰ দাখিল কৰা হয়। উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে যোৱা দুদিন ধৰি চলোৱা অভিযানত 1,66,00,000তকৈ অধিক ধন জব্দ কৰিছে। তদুপৰি অভিযুক্ত দাসে আহৰণ কৰা বিভিন্ন ঠাইৰ ভূ সম্পত্তিৰ নথিপত্ৰও জব্দ কৰা হৈছে। পৰৱৰ্তী বাতৰি শুনক অংকুৰ জ্যোতিৰ পৰা।
2: অসম আৰক্ষীয়ে বি এছ এফৰ সহযোগত কালি পুৱতি নিশা 10 জন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু ৰাজ্যত প্ৰৱেশ কৰাৰ পূৰ্বে উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে অসমৰ ভূমি, সংস্কৃতি আৰু স্বাভিমান সুৰক্ষিত ৰখাৰ সমূহীয়া স্বাৰ্থত সতৰ্কতা সদায় অব্যাহত থাকিব। তেওঁ কয় যে ৰাজ্যৰ সীমান্ত কেৱল ভৌগোলিক সীমাই নহয়, বৰং ই আমাৰ পৰিচয়, অধিকাৰ আৰু ভৱিষ্যতৰ সুৰক্ষা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাৰদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। ইপিনে শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু সম্ভাৱ্য বান পৰিস্থিতিলৈ চাই জিলাখনৰ সকলো বিদ্যালয়ৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক নীলমজ্যোতি দাসে জাৰি কৰা এই নিৰ্দেশনাত সকলো বিদ্যালয়ৰ মুৰববী, শিক্ষক শিক্ষয়িত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দেশনাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ বানৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষিত আৰু ওখ ঠাইত সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয় ইউনিফৰ্ম, প্ৰধানমন্ত্ৰীৰ পৰিপুষ্টি আঁচনিৰ খাদ্য সামগ্ৰী, ৰন্ধন সামগ্ৰী আৰু অন্য চৰকাৰী সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ কোৱা হৈছে। নিৰ্দেশনাটোত বৰষুণ বা বান সদৃশ পৰিস্থিতিত শ্ৰেণীকোঠা, খোৱাপানী স্থান, ৰান্ধনিঘৰ আৰু বিদ্যালয় চৌহদৰ বিপদজনক অংশসমূহত নজৰ ৰাখিবলৈ কোৱা হৈছে। আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা দলে কাছাৰ লক্ষীপুৰত বৰাক নদীৰ পৰা 2 জন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। সুৰক্ষা বাহিনীৰ দলটোৱে গোপন সূত্ৰ পম খেদি বৰাক নৈত অভিযান চলাই মণিপুৰৰ পৰা যন্ত্ৰচালিত নাৱেৰে অনা এটা নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয়

0: আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয় বিশেষজ্ঞ ইন্দ্ৰনী তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আগ ধৰিব জিঞ্জি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। যোৰহাট জিলাৰ 31 নম্বৰ মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ সভাগৃহত বাহনা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু সামূহিক সম্প্ৰসাৰণ কোষৰ উদ্যোগত বৈজ্ঞানিক ভিত্তিক মীন পালনৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ হোমবিদ চলিহাই কৰ্মশালাখন উদ্বোধন কৰে। কৰ্মশালাত বৈজ্ঞানিক ভিত্তিত ক্ষুদ্ৰ মীন পালনৰ যোগেদি আত্মনিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতি প্ৰতিষ্ঠা সন্দৰ্ভত আলোচনা কৰা হয়। শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই কৰ্মশালাত নগাঁও মীন মহাবিদ্যালয়ৰ জলসংবৰ্ধন বিভাগৰ সহকাৰী অধ্যাপক ডঃ সংগীত প্ৰাণ বৈশ্য আৰু ডঃ অবিনাশ তালুকদাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ অহা 29 মে'ত অন্ত পৰিব। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰহিলৈ উদ্যান বন্ধ কৰাৰ বাবে পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পৰ্যটকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধি কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুৱাহাটীৰ ৰাধা গোবিন্দ পথত অৱস্থিত গুৱাহাটী দবা একাডেমীত আজিৰ পৰা 9 বছৰ অনুৰ্ধ গুৱাহাটী মহানগৰ দবা চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। তৃতীয় ৰাউণ্ডৰ শেষত ল'ৰা শাখাত 3টা শীৰ্ষ বাছনিৰ মৈত্ৰ বৰুৱা, দ্বিতীয় ৰিয়ান ৰবিছ, শ্ৰীহান কুমাৰ হোৰ, ঋদ্ধিমান ভূঞা আৰু গৌৰৱ শৰ্মাই 3 পইণ্টকৈ সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰিছে। ছোৱালী শাখাত আদিকা গিৰিয়ে তৃতীয় ৰাউণ্ডৰ শেষত 3 পইণ্ট সংগ্ৰহ কৰি একক শাখাত শীৰ্ষস্থান অধিকাৰ কৰিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে লখিমপুৰৰ ৰূপামণি কৰৰ ইতিহাস ৰচনা। ৰাজ্যত অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ত প্ৰায় 861 কোটি টকা বিনিয়োগৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ, ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তি মেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাৱ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব। নমস্কাৰ।
1: কাচিংহন ৰেডিঅ' কাৰ্যৰাত লাপনাপৰ নাংলিটুম গুৱাহাটী ষ্টেচন পেন চান্দিয়াৰ আঞ্চলিক বাতৰি আৰ্নিকাং চামাপৰ আসামী সালাম পেন বিৰতাকাপচিতাক আৰ্জুলং ইকটাংল লাকে আকাশবাণী টিফু নন ষ্টুডিঅ' ঘূৰিয়পৰ পৰফাই ট্ৰক্সি নাংচক টাংল চে জাইমেক আংকুং কাপ্ৰেক দামথলনা লাকে কাৰ্বি দেদলংৰি চিংহনালুন আজাইমেক কাৰ্বি দেদলংৰি চিংহনালুন আজাইমেক আং ডেঙলং পেন কেচেংচি লুঞ্জিৰ আৰ্জিক চিনাং লাকে জেংখা কেচি এছ পেন কিলুন পন নিতুম কে থামা পিনপো পোৱালুন ততাংতে আৰ্জিক চিনাং আলাংলিতুম পেন কিলুন পন লাভাংচলুন

0: tangte doctor prang selam theli tum chi thanam eksena ang diarrhea mate pokang sir polo li tum alam pen ke la bang so puthak nang li pc thanam ji kenang sot ke radio karju atma phanang li pokang sir puthak thanam ekchima
1: diarrhea mate pokang sir lake pethe dang nun puta osumar bhai arta ningkan bhobena ber tumhan nun puta kithi phai do piklang la diarrhea joine লাসি লাসপত কাছি নাংখককে লাইন লো ডাইরিয়া পলিটিক পিলোমা জংসি ইনোটাও